0: खनाव टोंगना जत ताकुक थे बखुक संगनो पुइला उन खाका हम याफरे लामसोगो दिनेनि नुगुल पांदाव दिने चंगसिन पांदाव खना लाय न चिनि दफाव बुरि र ग्राक खा हंके काशा ग्राक दफा एबा काहाम दफा सनामै तिसै मानु आबुनति कगलाम ते आबुनति कगलाम सालाइना बाकै दिनि चिनि पांदाव फाय मानजा फायका बखुक जुलि देपरमा मुखुक न चिनि पांदाव लामसोगो खुलुमखा
1: खुलुमखा
0: आओ जों दफाव तो बुरि रकनि खालायथाय गोबां मानो जों ते गुबुननि पान्दारखौबो जों अबरकनो ति गोबां मानो सालायखा फियाबा तिनि चिनि सालायमानि कक बथमा हंखाय कायसा दफा क्राक्स नामना बागै बुरै रक क्राक होननानै नांगौ हांखे अबनो जे बुरै रक क्राक माने आबुनो जों तामन बुजिनाय
1: हामबाय पैलावनो बुरै रक क्राक होननानै माने आब' हंखे रमदि बिनि শাকনি ফান বাইয়া শাকনি ফান তো তঙ্গ হাইফানো শাকনি ফান সিমিয়া লগিও বিনি ওয়ান সকমু লগিও বিনি ইয়াপ্রি সেমু আবরক যত উনানে নাঙ্গো আবরক বিনি কাহাম তাই বিনি নাসিকমু কেপ্লেং খাং কিনা আপনার গ্রাক নেই হানজাগো বিনি তাই কেসে হাঙ্কাঙ্কে বিনি রং সরং মানি গনাং এবার ব শিগরং খরকসা সিনাই সই সিনাই বরই বন গ্রাক গৈমানো সোসাইটিও এবার চিনি দফা হদাও আবো তাম গে হাঙ্কে তাবুকনি অমলো তাবুকনি অ জরা রগ যত নো বসকাঙ্গ ইয়াপ্রি সেলাইমানি জরা অ জরাও চং শিয়া রুংয়া সাইমানিয়া হনকা হাঙ্কে উগলগ চং উসলুই থাঙ্গো গে শিনানি সাইমান্নানি বা রুংনানি হাঙ্কে চিনি তামো নাং হাঙ্কে শিনানি সই সিমু তাই এডুকেশন নাঙ্গো শিক্ষা এডুকেশন জেস কাহাম মাননাই বিনি সীমানি কাহামংনাই সাইমান মানি গবাং অংনাই তাই বিনি খানি ওয়ান সকমু গ্রাক অংনাই বিনি থিনাং নো তুই ওয়ান সকমু কাহামংনাই বিনি নক নুখুংনি ওয়ান সকমু কাহামংনাই বিনি বেবাক নো তুই নো বিনি সীমানি সই